0: হেল্ল' ফরমাইশ
1: পাগাজি নমস্তে নমস্তে
0: নমস্তে
1: মই ৰমেশ পাত্ৰ কৈ আছো গোলাঘাট আসাম পৰা
0: ওকে ৰমেশ পাত্ৰজী কল কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ কেনেকুৱা আছে আপুনি
1: মই বহুত ভাল আছো আপোনাৰ খবৰ কওকচোন
0: হয় ময়ো খুব ভাল
1: বতৰ কেনেকুৱা এফালে
0: বতৰ আজি ঠিকে আছে ডাৱৰীয়া হৈ আছে ইমান গৰম নাই
1: আমাৰ ফালে বতৰ ভালেই আজিহে অলপ ডাৱৰীয়া হৈ আছে বৰষুণ আহিব পাৰে
0: আচ্ছা আচ্ছা ওকে
1: বহুত দিন আপোনাৰ লগত কথা পাতিবলৈ পোৱা নাই
0: হয় হয় হয় সঁচা কথা
1: বহুত ট্ৰাই কৰো নালাগে ফোনটো
0: বহুতে

0: ট্ৰাই কৰি থাকে আৰু। আজি লাগিছে, ভাল লাগিছে মোকো।
1: হয়,
0: আজি কওক ৰমেশ দা, কি কি ফিল্মৰ গানা শুনিব আপুনি?
1: মই আজি ভাবিছো ক্যা হুৱা তেৰা ৱাদা ভুলেগা দিন,
0: ক্যা হুৱা তেৰা ৱাদা, বৰ ধুনীয়া গানা।
1: গানটো ডেডিকেশ্যন থাকিব আপোনাক প্ৰথম,
0: থেংক ইউ।
1: তাৰপিছত ভাইকন মুণ্ডা, অমল বসুমতাৰী, বিমল বসুমতাৰী, গাগে ৰাভা, দেৱাশিষ হাজৰিকা, যোগেন্দ্ৰ ৰংপি, আৰু মোৰ শ্ৰীমতী আছে ৰুণু পাত্ৰ, অঞ্জলি বসুমতাৰী, লাকী, সুনীতা বসুমতাৰী, হেল' পৰমাইছ একটা গ্ৰুপৰ আছে, ভগৱান সিং পৰমাৰজী, পুৰণ বৰ্মাজী, ৰাকেশজী, শিৱা লোহাৰজী, ৰমেশ প্ৰজাপতিজী, তানুশ্ৰী বিটিয়া, প্ৰেম সিং সিসোদিয়া, প্ৰেমজিৎ চক্ৰৱৰ্তী, আশুতোষ দেৱেনাৰ।

0: हेलो फरमाइश।
1: हेलो फरमाइश सर, मैं रंगापाड़ा सोनीपुर असम से अमल बसुमतारी बात कर रहा हूँ।
0: जी अमल जी, कॉल करने के लिए बहुत बहुत धन्यवाद। और सुनाइए, कैसे हो आप?
1: हाँ बिल्कुल ठीक है। तो डेढ़ महीने के बाद फोन लगा है, आज बहुत खुश हो रहा है।
0: तो अमल जी, हमने
1: खूब
0: भाल। और आपने?
1: मैं भाल मैंने
0: अच्छा अमल दा, एता उड़ा बातरी शुनीस अपनी बहुत धुनिया के बासुरी बजाय बोली।
1: বাতৰিটো মই বজাও আৰু কিছুমানক শিকাও।
0: নিজে বাহি বনাই নিজে বজাই আৰু লোকক শিকাই ন? আচ্ছা অকে, আপোনাৰ ষ্টুডেণ্ট আছে?
1: হয় হয়, মোৰ ষ্টুডেণ্ট আছে, 50 জনমান আছিলে। কোনে মানে জানিলে আৰু বিভিন্ন অনুষ্ঠানত মানে ভাগে লৈ থাকে, যিকোনো মানে ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী কেইটা মাহত মানে কিবা ফেষ্টিভেল হৈ থাকে আমাৰ, সেইবিলাকত মানে আমাৰ ল'ৰা ছোৱালী কেইটাও মানে পাৰ্টিচিপেট কৰি থাকে, বাহি বজাই। মই বাহি শুনালেও মানে আমাৰ বড়ো কৃষ্টি হেৰিবিলাকে শিকাওঁ মই, যেনেকৈ বাগৰুম্বা আছে আৰু বিভিন্ন ধৰণৰ আৰু বিহু গীতত বা এনেকুৱা শিকোৱা হয়। কিন্তু মই যেনেকৈ ফিল্ম বা গানৰ হেৰিবিলাক মই বেছিভাগ শিকোৱা নহয় আৰু মানে।
0: আচ্ছা আচ্ছা আচ্ছা, লোকেল ট্ৰেডিচনেল যোনটো হয়,
1: হয় হয় ট্ৰেডিচনেল
0: গান আপুনি কি অকলে বাঁহী শিকায় না বেলেগ কিবা শিকায়?
1: মই বাঁহী আৰু এই আমাৰ বড়োসকলৰ ঢোল কাম
0: বুলি
1: কয়, আচ্ছা আচ্ছা
0: শিকাওঁ। অ'কে, বাহ, শুনি বৰ ভাল লাগিছে। কেতিয়াবা আমাক শুনাব বাঁচৰি?
1: হয় হয়, আজিও মই মানে বাহি আমাৰ বড়ো ট্ৰেডিচনেল ডান্সৰ এটা মানে ক্লু শুনাব বিচাৰিছো।
0: আচ্ছা আচ্ছা আচ্ছা, মানে অ'কে অ'কে অ'কে, একদম একদম ধন্যবাদ। হা হা, শুনাই দিয়ক।
1: হয় হয়।

0: हेलो फरमाइश।
1: हेलो फरमाइश
0: जी, नमस्कार। हेलो फरमाइश, ईटानगर
1: बगरा सर, केने कासे?
0: ओ मय खूब ভাল আছো।
1: মই সৰাইদেউ জিলাৰ সফৰ হোনাৰি পৰা কলো, ভাইকন মুণ্ডা।
0: ওকে ভাইকন মুণ্ডা, কল কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। বহুত দিনৰ পাছত আপুনি কল কৰিছে।
1: হয় হয়, কল লগাও কিন্তু নালাগে কল।
0: আচ্ছা আচ্ছা,
1: বহুত মানে ট্ৰাই কৰি থাকেতো।
0: ওকে, বিজি হৈ থাকে না লাইনটো?
1: হয় হয়
0: হয় হয়। ওকে বঢ়িয়া, আজি কল কৰিছে, ভাল লাগিছে মোকো। আৰু এটা কি কৰি আছে?
1: কে মই বৰ্তমান ঘৰতে আছো।
0: ঘটে আছে ন?
1: হয়।
0: আৰু বাহিৰত কাম না আজি?
1: কাম যোৱা নাই বাৰু।
0: আচ্ছা আচ্ছা আচ্ছা,
1: দুৰ্গা পূজা মানে দশেৰা পিছতে যাম আৰু।
0: অ'কে, কেনেকুৱা হয় আপোনাৰ তাত দুৰ্গা পূজা?
1: ইয়াত বৰ উলহ মালহ হয় আৰু বৰ ধুনীয়াকৈ হয় ইয়াত, মানে আমাৰ অঞ্চলত।
0: অ'কে অ'কে,
1: আমাৰ টাউনত।
0: আচ্ছা,
1: আজ হম শুননা হে সবসে বড়কার হম ফিল্ম সে আই আই জানে কিউ তেরি ইয়াদ আই, ইয়ে গানা শুনা দিজিয়ে আর সবই দোস্তো কো
0: जी। तो भाईकुन मुंडा जी, कॉल करने के लिए बहुत बहुत धन्यवाद। हम आपको आपके पसंद का गाना सुना रहे हैं।